এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি খাই খাই বাতৰি সমূহ 2047ৰ বাবে আত্মনিৰ্ভৰ অসম গঢ়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব, নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা আৰম্ভ, উত্তৰ পূৰ্বাঞ্চলত ৰেচম উৎপাদন 79% বৃদ্ধি পোৱা বুলি কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ, আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ আজি ৰাঁচীত দ্বিতীয়খন খেল। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। 2047ৰ পূৰ্বে আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্য পূৰণৰ বাবে ৰাজ্যৰ যুৱ প্ৰজন্মক অগ্ৰণী ভূমিকা ল'বলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। কালি শোণিতপুৰ জিলাৰ জামুগুৰি হাটত থকা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ সৈতে অনুষ্ঠিত এটা মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায়। শিক্ষাৰ্থীসকলক উদ্দেশ্যি তেওঁ কয় যে যিখন দেশ বা ৰাজ্যই অধিক ৰপ্তানি আৰু কম আমদানি কৰে সেইখনেই অৰ্থনৈতিকভাৱে শক্তিশালী হয়। উৎপাদন বৃদ্ধি নকৰি আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিলে ৰাজ্য এখন পিছ পৰি ৰয় বুলি তেওঁ উল্লেখ কৰে। ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ দিশত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ কথা উল্লেখ কৰি তেওঁ কয় যে দেশত সৌৰশক্তি, সেউজ হাইড্ৰজেন

0: কণ্ডাক্টৰ, মোবাইল ফোন আৰু প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন লক্ষণীয়ভাৱে বৃদ্ধি পাইছে। দেশৰ যুৱ প্ৰজন্মই উদ্ভাৱন আৰু উদ্যোগৰ ক্ষেত্ৰতো নতুন সম্ভাৱনা সৃষ্টি কৰিছে বুলি তেওঁ কয়। আত্মনিৰ্ভৰ অসম গঢ়াৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ দক্ষতা আৰু উদ্ভাৱনী শক্তিয়েই মূল শক্তি বুলি উল্লেখ কৰি তেওঁ ছাত্ৰ ছাত্ৰীসকলক উদ্ভাৱনৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
1: আমাৰ ভাৰতৰ সন্মুখত আটাইতকৈ ডাঙৰ সমস্যা হৈছে যে আমি ৰপ্তানি কম কৰোঁ আৰু আমাৰ দেশৰ প্ৰয়োজনীয় আমি বাহিৰৰ পৰা কিনিবলগীয়া হয়। আজি আমাৰ ৰাষ্ট্ৰত আটাইতকৈ ডাঙৰ যিটো কাম আমি কৰিবলৈ চেষ্টা কৰিছোঁ নৱপ্ৰজন্মক লগত লৈ, সেইটো হ'ল মেক ইন ইণ্ডিয়া, অৰ্থাৎ আমাৰ দেশত আমি উৎপাদন কৰিম, বাহিৰৰ পৰা আমি আমদানিকৃত বস্তু কমাই আনিম আৰু আমি ৰপ্তানি আমি বেছিকৈ কৰিম। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে যে আমি আমাৰ দেশক $5 trillion ইকনমিলৈকে আমি ৰূপান্তৰ কৰিব লাগে।
0: যোৱা 6 অক্টোবৰত অনুষ্ঠিত নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোট গণনা, নগাঁও আৰু মৰিগাঁও জিলাৰ মুঠ 3টা গণনা কেন্দ্ৰত আজি পুৱা 8 বজাৰে পৰা আৰম্ভ হৈছে। বৰ্তমানে নগাঁৱৰ দহজন হাইস্কুলত পোষ্টেল বেলটৰ গণনা চলি আছে। পোষ্টেল বেলটৰ গণনা পৰ্ব শেষ হোৱাৰ আধা ঘণ্টাৰ পাছত EVMৰ ভোট গণনা 3টা কেন্দ্ৰতে একে সময়তে অনুষ্ঠিত হ'ব। দহজন হাইস্কুলৰ গণনা কেন্দ্ৰত চামগুৰি, ৰূপহীহাট আৰু ঠিং সমষ্টিৰ ভোট গণনা কৰাৰ বিপৰীতে বয়জ HS স্কুলত নগাঁও, বটদ্ৰৱা আৰু ৰহা সমষ্টিৰ ভোট গণনা কৰা হ'ব। ইপিনে মৰিগাঁও মহাবিদ্যালয় কেন্দ্ৰত জাগীৰোড, লাহৰিঘাট আৰু মৰিগাঁও সমষ্টিৰ ভোট গণনা কৰা হ'ব। গণনা প্ৰক্ৰিয়া চলি থকা সময়খিনিত জিলাখনত কঠোৰ আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি জিলাখনত 163 নং ধাৰা জাৰি কৰাৰ লগতে ষ্ট্ৰংৰুমৰ 100 মিটাৰ ব্যাসাৰ্থৰ ভিতৰত 5 জনতকৈ অধিক লোকৰ সমাগমত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 76% ভোটদান হোৱা এই উপ নিৰ্বাচনত বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মা, EIDFৰ প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ লগতে মুঠ 15গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। অসমত দুনাই মন্ত্ৰালয়ৰ অধীনত 450 কোটি টকাৰে চেনেজৰী শীৰ্ষক মুগা শিল্পৰ বৃহৎ প্ৰকল্প লোৱা হৈছে। ৰেচম শিল্পৰ উত্তৰণ, সংৰক্ষণ আৰু উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে শিল্পটোক নতুন মাত্ৰা প্ৰদান কৰিব। যোৰহাটৰ ৰৰৈয়া জামুগুৰিস্থিত কেন্দ্ৰীয় ৰেচম পৰিষদৰ মুগা পলু বীজ উৎপাদন কেন্দ্ৰত নতুনকৈ নিৰ্মাণ কৰা পলু বীজ উৎপাদন ভৱন আৰু শীতল সংৰক্ষণাগাৰ মুকলি কৰি কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কালি এই মন্তব্য কৰে। এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় 11 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বৃহৎ কেন্দ্ৰটোৱে ৰাজ্যৰ বয়ন শিল্পত নতুন মাত্ৰা প্ৰদান কৰিব। দেশৰ ভিতৰত উত্তৰ পূৰ্বাঞ্চলত সৰ্বাধিক এৰী পলু উৎপাদন হয় বুলি উল্লেখ কৰি শ্ৰীমাৰ্ঘেৰিটাই কয় যে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে খণ্ডটোৰ উত্তৰণৰ বাবে অহৰ্নিশে কাম কৰি আছে। যোৰহাটৰ পলু বীজ উৎপাদন ভৱন আৰু শীতল সংৰক্ষণাগাৰত 30 লাখ পলু উৎপাদন কৰিব পৰা যাব আৰু ইয়াৰ ফলত পলু আমদানিৰ বাবদ ব্যয় হোৱা 1 কোটি টকা ৰাহি হ'ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে কেন্দ্ৰটোত ঘৰুৱাভাৱে উৎপাদন কৰা এৰী পলু ছমাহ পৰ্যন্ত সংৰক্ষণ কৰিব পৰা যাব। তপাতলী আৰু বৰগাঁৱত ইতিমধ্যে একেধৰণৰ কেন্দ্ৰ স্থাপনৰ বিষয়ে উল্লেখ কৰি টকা আগবঢ়াইছে। তেওঁ লগতে নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত দেশত ৰেচমৰ উৎপাদন 55% আৰু উত্তৰ পূৰ্বাঞ্চলত 79% বৃদ্ধি পোৱা বুলি মন্তব্য কৰে। অনুষ্ঠানত সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, কেন্দ্ৰীয় ৰেচম বোৰ্ডৰ সদস্য সচিব পি শিৱকুমাৰ, ৰাজ্যৰ ৰেচম সঞ্চালক লক্ষ্মী দত্তকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্যৰ জলসিঞ্চন খণ্ডক অধিক উন্নত আৰু শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে নতুন নতুন আঁচনি তথা আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। এই উদ্দেশ্যে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাই কালি জনতা ভৱনত আয়োজিত এখন বৈঠকত অধ্যক্ষতা কৰি জলসিঞ্চন বিভাগৰ প্ৰস্তাৱিত বাহ্যিক সাহায্যপ্ৰাপ্ত প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। বৈঠকত প্ৰাৰম্ভিক পৰ্যায়ত ৰাজ্যৰ 11খন জিলাৰ 1,73,000ৰ অধিক হেক্টৰ কৃষিভূমিক সামৰি জলসিঞ্চন ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ লগতে পাইপযুক্ত জলসিঞ্চন, সৌৰ শক্তিৰ সংযোগ আৰু দেশৰ অন্যান্য ৰাজ্যত সফলভাৱে ৰূপায়িত জলসিঞ্চন ব্যৱস্থাৰ আৰ্হি অসমতো প্ৰয়োগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। বৈঠকত বিশেষ মুখ্য সচিব এছ আব্বাছী, মুখ্য অভিযন্তা আৰু জলসিঞ্চন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। পঞ্চায়তৰ গ্ৰামোন্নয়ন বিভাগে কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা কৰ্মচাৰীসকলৰ অৱদানক সোঁৱৰি এককালীন সাহায্য প্ৰদান ব্যৱস্থা গ্ৰহণ কৰিছে। এই ব্যৱস্থাৰ দ্বিতীয় পৰ্যায়ৰ

0: হিচাপে আজি গুৱাহাটীৰ পাঞ্জাবাৰীৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তালয়ত দিনৰ 1 বজাত বিভাগৰ 34 গৰাকী প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকট আত্মীয়লৈ 5 লাখ টকাকৈ এককালীন সাহায্য আগবঢ়োৱা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত 25 বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱাৰ সুশাসনৰ লক্ষ্যৰে চৰকাৰে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূৰ্ণ সেৱাই জনসাধাৰণৰ জীৱনলৈ ৰূপান্তৰ আনিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি আমি নিম প্ৰলেপযুক্ত ইউৰিয়াৰ বিষয়ে আলোকপাত কৰিবলৈ যত্ন কৰিছো।
1: কৃষি কৰ্মৰ বাবে হ্ৰাস সাহায্যযুক্ত দৰত যোগান ধৰা ইউৰিয়া অবৈধভাৱে অন্য কামত ব্যৱহাৰ কৰা ৰোধ কৰাৰ লগতে নাইট্ৰজেন নিৰ্গমন মন্থৰ কৰাৰ উদ্দেশ্যে 2015 চনত নিম প্ৰলেপযুক্ত ইউৰিয়াৰ ব্যৱহাৰ বাধ্যতামূলক কৰা হৈছে। ইয়াৰ ফলত হ্ৰাস সাহায্যযুক্ত দৰত যোগান ধৰা সাৰৰ অপব্যৱহাৰ ৰোধ কৰি প্ৰায় 10,000 কোটি টকা ৰাহি কৰিব পৰা গৈছে আৰু শস্যৰ উৎপাদনো বৃদ্ধি পাইছে। প্ৰাৰম্ভিক তথ্য অনুসৰি এনে সাৰৰ প্ৰয়োগৰ ফলত ধানৰ উৎপাদন 5.8%, ৰহৰৰ উৎপাদন 16.9% আৰু কুঁহিয়াৰৰ উৎপাদন 17.5% বৃদ্ধি পাইছে। ইয়াৰ উপৰি এই পদক্ষেপৰ বাবে আমদানি কৰা হ্ৰাস সাহায্যযুক্ত ইউৰিয়াত নিমৰ প্ৰলেপ দিয়াৰ ফলত ই ৰাসায়নিক আৰু ঔদ্যোগিক কাৰখানাসমূহত ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু হ্ৰাস সাহায্যযুক্ত ইউৰিয়াৰ অপব্যৱহাৰ ৰোধ কৰাত সহায় কৰে। এনে ইউৰিয়াই নাইট্ৰজেনৰ ক্ষৰণ আৰু এমনিয়াৰ বাষ্পীভৱন প্ৰক্ৰিয়া মন্থৰ কৰি নাইট্ৰজেনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে আৰু ভূগৰ্ভস্থ পানীৰ প্ৰদূষণ হ্ৰাস কৰে। নিম প্ৰলেপযুক্ত ইউৰিয়াৰ প্ৰচলন কৃষিখণ্ডৰ বাবে কেন্দ্ৰীয় চৰকাৰে লোৱা ঐতিহাসিক আৰু যুগান্তকাৰী পদক্ষেপ। ইয়াৰ প্ৰচলনে অকল ৰাসায়নিক সাৰৰ অপব্যৱহাৰ আৰু কলা বজাৰ ৰোধ কৰাই নহয়, বৰং মাটিৰ উৰ্বৰতা বৃদ্ধি আৰু কৃষকসকলৰ উৎপাদন ব্যয় হ্ৰাস কৰাত সহায় কৰিছে।
0: আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্ত দৰঙা মেলাত বড়োলেণ্ড আঞ্চলিক শিপিনী আৰু হস্তশিল্পী সমবায় ফেডাৰেচন চমুকৈ ব্ৰাফেডৰ উদ্যোগত নৱনিৰ্মিত আৰ্ণা এম্পৰিয়াম কালি উদ্বোধন কৰা হয়। বিটিচিৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কাৰ্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে এই এম্পৰিয়াম উদ্বোধন কৰাৰ লগতে ব্ৰাফেডৰ আনুষ্ঠানিক ৱেবছাইটো মুকলি কৰে। অনুষ্ঠানত উপস্থিত থাকি শ্ৰীবসুমতাৰীয়ে কয় যে এই পদক্ষেপে সীমান্ত অঞ্চলৰ শিপিনী আৰু হস্তশিল্পীসকলৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰিব। ইপিনে ব্ৰাফেডৰ অধ্যক্ষ অনিল বড়োৱে এখন সংবাদমেল সম্বোধন কৰি কয় যে বড়োলেণ্ডৰ থলুৱা শিপিনীসকলৰ উৎপাদিত সামগ্ৰীক আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ফেডাৰেচনে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে। বাক্সা জিলাৰ খাৰুৱাজানত থকা সমন্বিত বস্ত্ৰ উদ্যানৰ 26টা কাৰ্যকৰী শ্বেডৰ ভিতৰত 16টাত ইতিমধ্যে এৰি আৰু কপাহী সূতাৰে বস্ত্ৰ উৎপাদন আৰম্ভ হৈছে।
2: এইটো বছৰতে 1 লাখ শিপিনী ৰেজিষ্টাৰ কৰিম আৰু ৰেজিষ্টাৰ শিপিনী হলে তেওঁলোক যদি মৰি যায় ল'ৰাবিলাকে সুবিধা পাব, তেওঁলোকে লোন চন পোৱাৰ সুবিধা পাব ৰেজিষ্টাৰ শিপিনীবিলাকে। আৰু যিবিলাক ডিষ্ট্ৰিবিউচন আইটেম চলি থাকে জেখাৰ কেটাৰ, এই ৰেজিষ্টাৰ শিপিনীয়ে পাব। গতিকে ৰেজিষ্টাৰ শিপিনী হলে বহুত আছে, ইঞ্চুৰেঞ্চ চিষ্টেম চলি আছে এতিয়া বৰ্তমান শিপিনীবিলাকৰ ইঞ্চুৰেঞ্চ, যিবিলাক ইনচুৰ্ড শিপিনী হ'ব সি কিবা কাৰণত অসুখ বিসুখত মৰি গ'লে তাৰ নেক্সট ল'ৰা ছোৱালীবিলাকে বিভিন্ন ধৰণৰ সুযোগ সুবিধা পাব।
0: ৰাজ্যত গোধনৰ চোৰাং সৰবৰাহ ৰোধৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। অসম আৰক্ষীয়ে কালি নিশা বঙাইগাঁৱত নদী পথেৰে চোৰাং সৰবৰাহৰ চেষ্টা বিফল কৰি 5টা গোধন উদ্ধাৰ কৰে। ইপিনে ফকীৰগঞ্জৰ আগমনীত আৰক্ষী আৰু BSFয়ে চলোৱা যুটীয়া অভিযানত 93টা গোধন জব্দ কৰাৰ লগতে 2জন অভিযুক্তক আটক কৰা হয়। সামাজিক মাধ্যমত এই কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গোধনৰ চোৰাং বেহাৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতি পুনৰ স্পষ্ট কৰে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল আজি ৰাঞ্চিত অনুষ্ঠিত হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে অধিনায়ক শ্ৰেয়স আয়াৰৰ আকৰ্ষণীয় শতকৰ সহায়ত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
3: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি জামুগুৰিহাট অঞ্চলত কেইবাটাও প্ৰকল্পৰ উদ্বোধন, প্ৰসিদ্ধ অভিনেতা নানা পাটেকৰৰ দেহাৱসান, কানাডাৰ লেখিকা এন কাৰ্চেনৰ সাহিত্যৰ নবেল বঁটা লাভ আৰু GST পৰিষদৰ বৈঠকৰ বিভিন্ন বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে।

0: কক শোক স্তব্ধ কৰি কালি আকস্মিকভাৱে নানা পাটেকাৰৰ মৃত্যু হোৱাৰ বাতৰি দৈনিক কাকতে মদকা তামাচা হঠাৎ হেৰাই গ'ল নানা পাটেকাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিক দৈনিক অগ্ৰদূতসহ প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। কানাডাৰ কবি এন কাৰ্চনলৈ সাহিত্যৰ নবেল বঁটা আগবঢ়োৱা বাতৰি অসমীয়া প্ৰতিদিন কাকতসহ প্ৰায় আটাইকেইখন কাকতে আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নিয়োগৰ বাৰ্তা কাকতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰ্যটন বিভাগৰ উদ্যোগত নতুন দিল্লীত আয়োজিত দ্য চিনজাৰ ফেষ্টিভেলৰ এটা বাতৰিক শ্লোভেনিয়া জাপানলৈ জাহাজেৰে ৰপ্তানি হ'ব কাৰ্বি আংলঙৰ স্বৰ্গীয় আদা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। জি এছ টি বিষয়াৰ গ্ৰেপ্তাৰৰ ক্ষমতা কৰ্তন আৰু ফৌজদাৰী গোচৰ ৰুজু কৰাৰ সীমা 1 কোটিৰ পৰা 5 কোটি টকালৈ বৃদ্ধিকে ধৰি কালি নতুন দিল্লীত অনুষ্ঠিত জি এছ টি পৰিষদৰ 57 সংখ্যক বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ সবিশেষ উল্লেখ কৰি আমাৰ সমকাকতে জি এছ টিত বৃহৎ সংস্কাৰ গ্ৰেপ্তাৰৰ ক্ষমতা কৰ্তন শিৰোনামেৰে প্ৰকাশ কৰিছে। লাভলীনাক আদৰণি জনোৱাৰ বাতৰি আলোকচিত্ৰসহ প্ৰকাশ কৰিছে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনাৰ বাতৰি অসমীয়া খবৰ কাকতে আজি নগাঁও উপ নিৰ্বাচনৰ ভোটগণনা অনুমতিবিহীনভাৱে উলিয়াব নোৱাৰিব শোভাযাত্ৰা সমতল শিৰোনামেৰে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতে মুখ্য নিৰ্বাচন আয়ুক্তৰ বিৰুদ্ধে দিল্লীৰ ৰাজঘাটত বিৰোধী পক্ষৰ নেতাসকলে হেবস্থ কৰা প্ৰতিবাদৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। বিগত কেইবাদিনো ধৰি বক্সিৰহাট শ্ৰীৰামপুৰৰ পহৰাচকীত শতাক আবদ্ধ হৈ থকাৰ বাতৰি দ্য চেণ্টিনেল কাকতে হাণ্ড্ৰেডছ অব ট্ৰাকছ ট্ৰাক এট এট বক্সিৰহাট শ্ৰীৰামপুৰ চেকপোষ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া আহক পৰৱৰ্তী বাতৰিৰ বাবে কুমাৰ ডেভিড দাসৰ ওচৰলৈ উভতি যাওঁ।
1: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 24 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, নাগালেণ্ড, মেঘালয়, মণিপুৰ, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ঠাই বিশেষে পাতনিৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ দিছে। সামৰা পূৰ্বে এতিয়া প্ৰধান বাতৰিকেইটা পুনৰবাৰ। 2047 চনৰ পূৰ্বে আত্মনিৰ্ভৰ অসম গঢ়াত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্ব। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ। উত্তৰ পূৰ্বাঞ্চলত ৰেচমৰ উৎপাদন 79% বৃদ্ধি হোৱা বুলি কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। আৰু ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ আজি ৰাঞ্চিত দ্বিতীয়খন খেল। আমাৰ আজিৰ পুৱাৰ আঞ্চলিক বাতৰি টিমানি খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি 6,89,693 ভোটেৰে বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ অগ্ৰগতি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্তৰ জামিন লাভ ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া জনসেৱাৰ যাত্ৰা উপলক্ষে ৰাজ্য চৰকাৰৰ 76 দফীয়া প্ৰস্তাৱযোগে কৃতজ্ঞতা জ্ঞাপন অন্ধ্ৰপ্ৰদেশত মৃত্যু হোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ তদন্ত বিচাৰি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ প্ৰেৰণ আৰু ঝাৰখণ্ডৰ ৰাঁচীত খন্তেক সময় পাছতে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ 5খনীয়া T20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে ভাস্বতী চক্ৰৱৰ্তী। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনা চলি আছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী AIUDFৰ বদৰুদ্দিন আজমলতকৈ 1,62,204 ভোটত আগবাঢ়ি আছে। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে 6,89,693 ভোট লাভ কৰিছে। ইয়াৰ বিপৰীতে আজমলে 5,27,489 ভোট লাভ কৰিছে। ইপিনে কংগ্ৰেছ দলৰ প্ৰাৰ্থী শিৱামণি বৰাই 1,23,342 ভোটেৰে তৃতীয় স্থানত আছে। ইপিনে ডাকযোগে পঠোৱা বেলটত বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই 3,000 AIUDFৰ বদৰুদ্দিন আজমলে 1,293 আৰু কংগ্ৰেছ দলৰ শিৱামণি বৰাই 620 ভোট লাভ কৰিছে। ভোটগণনাৰ শেহতীয়া তথ্যৰ বিষয়ে নগাঁৱৰ পৰা আমাৰ সংবাদদাতা মুনীন্দ্ৰ শইকীয়াই এইদৰে কয়।
1: নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচন আজি পুৱা 8 বজাৰ পৰা অনুষ্ঠিত হোৱা ভোটগণনা কাৰ্য এই বাতৰি যুগুত কৰা পৰ্যন্ত অন্ত পৰা নাই, যদিও সাম্ভাৱ্য ফলাফল অনুসৰি সমষ্টিটোত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাই জয়লাভৰ দিশে অগ্ৰসৰ হৈছে। বিজেপি প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী AIUDF দলৰ প্ৰাৰ্থী মৌলানা বদৰুদ্দিন আজমলতকৈ প্ৰায় 1,50,000তকৈ অধিক ভোটৰ ব্যৱধানত এই পৰ্যন্ত আগবাঢ়ি থকা পৰিলক্ষিত হৈছে। ইতিমধ্যে নগাঁও জিলাৰ 5টা বিধানসভা সমষ্টিৰ ভিতৰত নগাঁও বৰতলা বিধানসভা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থীগৰাকীয়ে 74,412 ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে। একেদৰে ৰহা বিধানসভা সমষ্টিত বিজেপি দলে 64,088 ভোটৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে। আনহাতে চামগুৰি বিধানসভা সমষ্টিত AIUDF দলৰ প্ৰাৰ্থীগৰাকীয়ে 27,152 ভোটত অগ্ৰসৰ লাভ কৰে। এই মুহূৰ্তলৈকে নগাঁও জিলাৰ ঢিং ৰূপহীহাট বিধানসভা সমষ্টিৰ ভোটগণনা চূড়ান্ত ফলাফল আমাৰ হাতত পৰা নাই, যদিও বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ জয়লাভৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ইফালে বিজেপি প্ৰাৰ্থীগৰাকীৰ জয়লাভৰ সম্ভাৱনা প্ৰকট হৈ পৰাত গেৰুৱা দলটোৱে ঢোলে ডগৰে আনন্দ উল্লাস প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
0: জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃত প্ৰভা মহন্তই আজি জামিন লাভ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ প্ৰাঞ্জল দাসৰ বিচাৰপীঠে কেইবাটাও চৰ্ত আৰোপ কৰাৰ লগতে দুজন জামিনদাৰ আৰু 50,000 টকাৰ জৰিমনাৰ বিনিময়ত অমৃত প্ৰভা মহন্তৰ জামিন মঞ্জুৰ কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হৈ অমৃত প্ৰভা মহন্তই যোৱা এবছৰ ধৰি হাফলং উপ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰৱচ্ছিন্ন 25 বছৰীয়া জনসেৱাৰ যাত্ৰা উপলক্ষে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা 76 দফীয়া প্ৰস্তাৱযোগে কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাৰ আজি দেশৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীৰ অৱদানৰ লগতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নত তেওঁৰ যুগান্তকাৰী ভূমিকাৰ বিষয়ে বিশদভাৱে আলোচনা কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত আন্তঃগাঁথনি, যোগাযোগ ব্যৱস্থা, উদ্যোগ, শান্তি আৰু নিৰাপত্তা, সামাজিক উন্নয়ন আৰু অঞ্চলটোৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু প্ৰসাৰ আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত হোৱা সুদূৰ প্ৰসাৰী পৰিৱৰ্তনক মন্ত্ৰীসভাই আজি কৃতজ্ঞতাৰে স্বীকাৰ কৰে। জনসাধাৰণৰ কল্যাণ তথা ৰাষ্ট্ৰৰ প্ৰগতিৰ প্ৰতি প্ৰধানমন্ত্ৰীগৰাকীৰ অদম্য দায়বদ্ধতাৰ বাবে এই প্ৰস্তাৱযোগে মন্ত্ৰীসভাই কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰস্তাৱত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নক ৰাষ্ট্ৰীয় প্ৰগতিৰ ধাৰাৰ সৈতে সংযুক্ত কৰি বিশেষ গতি প্ৰদানৰ ক্ষেত্ৰত হোৱা গুৰুত্বপূৰ্ণ পদক্ষেপৰ বিষয়েও প্ৰস্তাৱত স্বীকাৰ কৰা হয়।
2: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ কাৰণে আগবঢ়োৱা উল্লেখযোগ্য বৰঙণিৰ বিষয়ে আলোচনা কৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অসমৰ প্ৰতি আগবঢ়োৱা অৱদান, অসমৰ প্ৰতি আগবঢ়োৱা তেখেতৰ বিশিষ্ট বৰঙণিৰ বাবে তেখেতক কৃতজ্ঞতা জনায় আৰু অনাগত সময়ছোৱাতো তেখেতে যাতে ৰাষ্ট্ৰ সেৱাৰ বাবে আগবাঢ়ি যাবলৈ তেখেতক ভগৱানে শক্তি প্ৰদান কৰে আৰু অসমৰ উন্নয়নৰ বাবে তেখেতে যাতে অনাগত দিনত আৰু অধিক কৰিবলৈ ভগৱানে তেখেতক ক্ষমতা দিয়ে তাৰ প্ৰাৰ্থনা জনাই আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অভিনন্দন জনাই এটা প্ৰস্তাৱ গ্ৰহণ কৰে।
0: ইপিনে অসম গৌৰৱ লাভলীনা বৰগোহাঁইৰ সাফল্যৰ জৰিয়তে অনুপ্ৰাণিত হৈ ৰাজ্যখনৰ পৰা আৰু অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সাৰ গঢ়ি তোলাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰে। পলাশবাৰী ৰাজচক্ৰত লাভলীনা বক্সিং একাডেমী স্থাপনৰ বাবে নিৰ্দিষ্ট ভূমি আবণ্টনৰ ক্ষেত্ৰত প্ৰিমিয়াম মাচুল এটকালৈ হ্ৰাস কৰাৰ প্ৰস্তাৱত ৰাজ্যিক মন্ত্ৰীসভাই অনুমোদন জনায়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ভাস্বতী চক্ৰৱৰ্তীৰ পৰা। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে বজালি জিলাৰ পাঠশালা পৌৰসভাৰ উদ্যোগত বিশেষ সেৱা শিবিৰ অনুষ্ঠিত হয়। শিবিৰত অংশ লৈ বজালিৰ বিধায়ক ধৰ্মেশ্বৰ ৰায়ে কয় যে বিগত 25 বছৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱা সেৱাৰ পৰা ৰাষ্ট্ৰীয় সেৱাৰ মন্ত্ৰৰে কাম কৰি আছে। অনুষ্ঠানত জিলা আয়ুক্ত মধুমিতা ভাগৱতীয়ে সেৱা সংকল্প অভিযানৰ উদ্দেশ্যৰ বিষয়ে অৱগত কৰে। এই সেৱা শিবিৰত 10টা বিভাগৰ জৰিয়তে 24খন চৰকাৰী আঁচনিৰ সেৱা ৰাইজক প্ৰদান কৰে।

0: হয়। সেৱা সংকল্প অভিযানৰ অংশ হিচাপে তেজপুৰৰ ঢেকিয়াজুলি চাহ বাগিচাত নিচামুক্ত সমাজ গঢ়াৰ লক্ষ্যৰে সজাগতা অভিযান আৰু বাতৰি নাট অনুষ্ঠিত হয়। শোণিতপুৰ জিলা সমাজ কল্যাণ বিষয়া কাৰ্যালয়ৰ উদ্যোগত সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে ৰূপায়ণ কৰা এই কাৰ্যসূচীৰ জৰিয়তে যুৱ প্ৰজন্মক নিচাযুক্ত দ্ৰব্যৰ পৰা আঁতৰি থাকি সুস্থ জীৱনশৈলী গ্ৰহণৰ বাবে আহ্বান জনোৱা হয়। অসম প্ৰকাশন পৰিষদ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত যোৰহাটত অহা 13 নৱেম্বৰৰ পৰা 22 নৱেম্বৰলৈ 10 দিনীয়াকৈ অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। এই গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰকাশক তথা বিক্ৰেতাসকলৰ বাবে গ্ৰন্থ বিপণীৰ আবেদনৰ প্ৰ পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে বুলি অসম প্ৰকাশন পৰিষদে জানিবলৈ দিছে। পৰিষদৰ সচিব প্ৰমোদ কলিতাই জানিবলৈ দিয়া মতে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব বিচৰা প্ৰকাশক তথা বিক্ৰেতাসকলে 22 অক্টোবৰৰ ভিতৰত আবেদন পত্ৰ পূৰণ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। আবেদন প্ৰ পত্ৰ প্ৰকাশন পৰিষদৰ ৱেবছাইটত ইতিমধ্যে উপলব্ধ হৈছে বুলি পৰিষদৰ সচিবগৰাকীয়ে জানিবলৈ দিছে। গুৱাহাটী মহানগৰৰ চপাইডঙৰ হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ অন্ধ্ৰপ্ৰদেশৰ টিকুলামপুৰমত মৃত্যু হোৱাক লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে। তেওঁ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে ছাত্ৰীগৰাকীৰ মৃত্যুত ঘটনাৰ সম্পূৰ্ণ তদন্তৰ দাবী জনাই আজি কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এম চন্দ্ৰবাবু নাইডুলৈ পত্ৰ প্ৰেৰণ কৰা হৈছে। অন্ধ্ৰপ্ৰদেশৰ সংশ্লিষ্ট আইন শৃংখলা বাহিনীৰ সৈতে সমন্বয় স্থাপনৰ বাবে অসম আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়া অন্ধ্ৰপ্ৰদেশত নিয়োগ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয় যে অসমৰ জনসাধাৰণৰ সুৰক্ষা আৰু ন্যায় নিশ্চিত কৰাটো ৰাজ্য চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ। কেন্দ্ৰীয় চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ আহ্বানত গুৱাহাটী মহাবিদ্যালয়ত আজি ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ উদ্যোগত নিচামুক্ত যুৱ শীৰ্ষক এটা অনুষ্ঠান অনুষ্ঠিত হয়। মহাবিদ্যালয়ৰ বাকৰিত পুৱা 10 বজাৰ পৰা অনুষ্ঠিত অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ডঃ দীনেশ কাকতিয়ে স্বাস্থ্য আৰু বিজ্ঞানৰ সম্পৰ্ক ব্যাখ্যা কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলক নিচাযুক্ত দ্ৰব্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ বিষয়া ডঃ ধনমণি কলিতাই আন্ধৰা অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলে সজাগতা সৃষ্টিৰ বাবে নিচামুক্ত পৰিৱেশৰ সজাগতা সৃষ্টিৰ বাবে গীত মাত, অভিনয়, নৃত্য আদি পৰিৱেশন কৰে। অনুষ্ঠানৰ শেষত নিচামুক্ত ভাৰত গঢ়াৰ বাবে সকলোৱে সংকল্প বাক্য পাঠ কৰে। বিশিষ্ট নাট্যকৰ্মী পবিত্ৰ ৰাভালৈ অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতিয়ে আদ্য শৰ্মা শিল্পী বঁটা আগবঢ়াইছে। অসম নাট্য সন্মিলনৰ নলবাৰী জিলা সমিতি আৰু নলবাৰী মহাবিদ্যালয়ৰ উদ্যোগত বিশিষ্ট অভিনেতা, পৰিচালক, নাট্যকাৰ তথা কলা নিৰ্দেশকগৰাকীলৈ এই বঁটা আগবঢ়োৱাৰ কথা উদ্যোক্তাসকলে সদৰি কৰে। অহা 5, 6 আৰু 7 নৱেম্বৰত হ'বলগীয়া আদ্য শৰ্মা সোঁৱৰণী সদৌ অসম নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি নলবাৰী নাট্য মন্দিৰত শিল্পীগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ টংলা নিবাসী ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় স্নাতক সুদক্ষ অভিনেতা তথা পৰিচালকগৰাকীয়ে ৰাজ্যৰ নাট্যক্ষেত্ৰ তথা চিনেমা জগতলৈ উল্লেখনীয় বৰঙণি আগবঢ়াইছে। এতিয়া পৰৱৰ্তী বাতৰিখনক জিন্তিৰাণী ডেকাৰ পৰা।
1: ভাৰতীয় মূলৰ দক্ষিণ আফ্ৰিকাৰ আইনবিদ তথা মানৱ অধিকাৰ কৰ্মী নবনীতম নবী পিল্লাইলৈ শান্তি আৰু আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰসাৰৰ হকে আগবঢ়োৱা অৱদানৰ বাবে শান্তিৰ নোবেল বঁটা আগবঢ়োৱা হৈছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰৰ প্ৰাক্তন মুৰববী তথা আন্তঃৰাষ্ট্ৰীয় ন্যায় আদালতৰ ন্যায়াধীশ পিল্লাইয়ে দক্ষিণ আফ্ৰিকাৰ বৰ্ণ বৈষম্যমূলক পৰিৱেশৰ মাজত শৈশৱ পাৰ কৰিছিল। ইয়াৰ পাছত তেওঁ বৰ্ণ বৈষম্যৰ বিৰুদ্ধে থিয় দিয়া কৰ্মকৰ্তাসকলৰ হকে কাম কৰাৰ লগতে মানৱ অধিকাৰ আৰু সমতাৰ হকে কাম কৰিবলৈ লয়। ভাৰতীয় মূলৰ তামিল পৰিয়ালত 1941 চনত ডাৰবানত জন্মগ্ৰহণ কৰা নবী পিল্লাই পাছত দক্ষিণ আফ্ৰিকাৰ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে সেৱা আগবঢ়োৱা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা হিচাপে পৰিগণিত হয়। তেওঁ লগতে ৰৱাণ্ডাৰ আন্তঃৰাষ্ট্ৰীয় অপৰাধী ন্যায়াধীকৰণৰ ন্যায়াধীশ আৰু সভাপতি হিচাপে সেৱা আগবঢ়োৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় অপৰাধী আদালতৰ ন্যায়াধীশ আৰু 2008ৰ পৰা 2014 চনলৈ মানৱ অধিকাৰৰ ৰাষ্ট্ৰসংঘৰ উচ্চায়ুক্ত হিচাপে কৰ্মৰত আছিল। শান্তিৰ নোবেল বঁটা বিশ্বৰ আটাইতকৈ সন্মানীয় বঁটাসমূহৰ অন্যতম হিচাপে পৰিগণিত হৈ আহিছে। এই বছৰ শান্তিৰ নোবেল বঁটাই 125 বছৰ সম্পূৰ্ণ কৰিলে। কাছাৰৰ অসম মিজোৰাম সীমান্তৱৰ্তী ঢলাশাল অঞ্চলত বন বিভাগে চলোৱা এটা অভিযানত প্ৰায় 1.5 কিলোগ্ৰাম বনৰুৰ বাকলি উদ্ধাৰ কৰিছে। বিৰল আৰু বিলুপ্তপ্ৰায় বনৰুৰ বাকলি সৰবৰাহৰ অভিযোগত নিহাৰুদ্দিন বৰভূঞা নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হয়। ঘটনা সন্দৰ্ভত ধলাই হাৱাইথাং বন সংমণ্ডলৰ বিষয়া গীতাশ্ৰী দলেই এইদৰে কয়।
2: আমি এজন ব্যক্তি এৰেষ্ট কৰিছোঁ আণ্ডাৰ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট 1972 আৰু তেওঁৰ নামটো হ'ল নিহাৰুদ্দিন বৰভূঞা। তেওঁ শ্যামা চৰণপুৰৰ ৰেচিডেণ্ট, তেওঁ ধলাইৰ আৰু তেওঁৰ পজিশ্যনত আমি

0: সভা অনুষ্ঠিত হয়। সভাত গুৱাহাটী পৌৰ নিগমৰ পৌৰ সচিব অবিনাশ পালে কয় যে মহানগৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখা আৰু পূজাৰ সময়ত স্বচ্ছতাৰ প্ৰতি জনসচেতনতা বৃদ্ধিৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হ'ব। সভাত অতিৰিক্ত আয়ুক্ত প্ৰণৱ দত্তই সকলো দুৰ্গা পূজা সমিতিক পূজা মণ্ডপ আৰু ইয়াৰ চৌপাশ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰখাৰ লগতে ডাষ্টবিন ব্যৱহাৰ কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰে। 16ৰ পৰা 21 অক্টোবৰলৈ হ'বলগীয়া প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে পূজা সমিতিক মানপত্ৰ প্ৰদান কৰা হ'ব। ইপিনে গুৱাহাটীৰ বিষ্ণুপুৰ সাৰ্বজনীন পূজা সমিতিয়ে এইবাৰ দুৰ্গা পূজাৰ দেৱী দৰ্শনৰ বাবে অভিনৱ ব্যৱস্থা গ্ৰহণ কৰিছে। এই অনুসৰি দৰ্শনাৰ্থীসকলে বুক মাই শ্ব'ৰ জৰিয়তে 199 টকাৰে আগতীয়াকৈ টিকট বুক কৰিব পাৰিব বুলি উদ্যোক্তাসকলে জনাইছে। ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল কিছু সময় পাছতে ঝাৰখণ্ডৰ ৰাঁচীত আৰম্ভ হ'ব। টছত জিকি ৱেষ্ট ইণ্ডিজে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতে অধিনায়ক শ্ৰেয়াছ আয়াৰৰ আকৰ্ষণীয় শতকৰ সহায়ত প্ৰথমখন খেলত জয়লাভ কৰি শৃংখলাত 1-0 ফলাফলত আগবাঢ়ি আছে। দৰং জিলাৰ দলগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা মঙলদৈৰ শইকীয়াপাৰা নিবাসী ফুলেন কলিতাৰ আজি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 76 বছৰ। এসময়ৰ সুদক্ষ ফুটবল খেলুৱৈ তথা মঙলদৈ যুৱক সংঘৰ প্ৰতিষ্ঠাপক সদস্যগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নগাঁও সংসদীয় সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি 6,89,693টা ভোটেৰে বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ অগ্ৰগতি, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত অমৃতপ্ৰভা মহন্তৰ জামিন লাভ, ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 25 বছৰীয়া জনসেৱাৰ যাত্ৰা উপলক্ষে ৰাজ্য চৰকাৰৰ 76 দফীয়া প্ৰস্তাৱযোগে কৃতজ্ঞতা জ্ঞাপন, অন্ধ্ৰপ্ৰদেশত মৃত্যু হোৱা হিমাশ্ৰী বড়ো নামৰ যুৱতীগৰাকীৰ তদন্ত বিচাৰি ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ প্ৰেৰণ, আৰু ঝাৰখণ্ডৰ ৰাঁচীত খন্তেক সময় পাছতে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেল।
1: শ্ৰোতাও ভি আপ সুন ৰহে থে আকাশবাণী কে গুৱাহাটী কেন্দ্ৰ সিৰি লিখি গৈ সন্ধিয়াৰ আঞ্চলিক বাতৰি FM 100.2 MHz पर ये आकाशवाणी का हफलंग केंद्र है।
2: तो शुरू करें इन्वेस्टिंग का पार्ट।